কথা। গণ্ডক নালে নদীটো ধাৰা পৰিৱৰ্তন হৈ গলে এই বিষয়টো উৎপন্ন হয়। ইয়াৰ বাবে হয় ইছাৰ অতিৰিক্ত সীমা কোনো ঠাইত ইছলামা সীমা পাৰ অতিক্ৰমণ নোমেনছলেণ্ড অৰ্থাৎ দশকৰ ক্ষেত্ৰৰ অতিক্ৰমণ এটা বিষয় পানী ৰহেকো পৰিবহাৰ উল্লেখ কৰিব পাৰে। ইছলাৰ সংযুক্ত ৰূপমা নক্সাংকনকো কাম বহিলেকো পাৰে ভাৰতীয় বিদেশ মন্ত্ৰালয়ে পত্ৰকাৰ সন্মিলনত জানকাৰী কৰা হৈছে। সন 2024 মে'ৰ নেপাল ভ্ৰমণ

0: আৰু জানকাৰীৰ বিত্তীয় কাৰ্যক্ৰমত বিশ জনা অৰ্থাৎ সেই বিধায়কসকল শৈক্ষিক সামগ্ৰী বিতৰণ কৰা বিত্তীয় সংস্থাকাৰী প্ৰমুখ হীৰা বাহাদুৰ আলেকৰ সভাপতিত্ব গাৰোবন্ধা নগৰপালিকা ৱাৰ্ডৰ এঘাৰক অধ্যক্ষ তথা বিদ্যালয় ব্যৱস্থাপন সমিতিকা অধ্যক্ষ বিজয় কুমাৰ থাৰুক প্ৰমুখ আতিথিতাম নিজলোক কাৰ্যক্ৰমক উদ্দেশ্যে সংস্থাগত সামাজিক উত্তৰদায়িত্ব কোষৰ সংযোজক ৰাজেন্দ্ৰ কুমাৰ চৌধুৰী প্ৰশ্নপাৰ ৰাখি সমাজসেৱী তথা বুদ্ধিজীৱী ভাগ্যৰাম চৌধুৰী প্ৰমুখ অতিথি ৱাৰ্ডৰ এঘাৰক অধ্যক্ষ তথা বিদ্যালয় ব্যৱস্থাপন সমিতিকা অধ্যক্ষ বিজয় কুমাৰ থাৰু আপোন সান্দৰ্ভিক মন্তব্য ধৰণ কাৰ্যক্ৰমৰ সঞ্চালন বিত্তীয় সংস্থাগত কাৰ্য সঞ্চালন তথা কৰ্জা বিভাগ প্ৰমুখ মদন চৌধুৰী সঞ্চালক এই কাৰ্যক্ৰমত কেন্দ্ৰীয় কাৰ্যালয় সূচনা প্ৰভৃতি অধিকাৰী ৰাজেন্দ্ৰ চৌধুৰী জৈন নগৰ শাখা প্ৰমুখ কবিতা দহিত কেন্দ্ৰ প্ৰমুখ মন্তে উপস্থিত
1: পাৰস্পৰিক বহুমুখী কেম্পাছ নৱনিৰ্বাচিত নেতৃত্ব কাৰ্যপদ তথা গৰীব তথা বিপন্ন পৰ্যায়ত বিদ্যাৰ্থীক উচ্চ শিক্ষামা পহঁচ সুনিশ্চিত কৰাৰ মহত্বপূৰ্ণ পহল শুৰু কৰাৰ কেম্পাছ সঞ্চালক সমিতিক নৱনিৰ্বাচিত অধ্যক্ষৰে সন্মতি কাৰ্যপদ কুমাৰ কৰ্মাংক সংগ পাঁচ লাখ প্ৰবৃত্তি কোষ স্থাপনা কৰা ঘোষণা কৰিত আৰ্থিক বৰ্ষ 2083-84 কোষ স্থাপনা কৰিছিল আগামী দিনত কোষমাৰ্থ বিস্তাৰ কৰা মাত যোজনা হ'বা আজ আয়োজিত আজ আয়োজিত ঔপচাৰিক কাৰ্যক্ৰম অধ্যক্ষ নৱনিৰ্বাচিত সদস্য শপত কুমাৰ কলবাট কেম্পাছ নিৰ্বাচিত সমিতিক সংযোজক আনন্দ তিৱাৰী শপত গ্ৰহণ কৰিলে সৰ্ব প্ৰমাণ পত্ৰ বিতৰণ কৰাৰ বাবে সংবিধান সভা সদস্য নিৰ্মল বিকাশ সমিতিক প্ৰমুখ আতিথিতামা ইন্দ্ৰ কাৰ্যক্ৰম বক্তাক নৱনিৰ্বাচিত কাৰ্য সমিতিক পঠাই দিয়ে কি সফল কাৰ্যকাল শুভকামনা ব্যক্ত কৰিলে কাৰ্যক্ৰম প্ৰমুখ অতিথি সমিতি নিৰ্বাচন সমিতিক সংযোজক তিৱাৰী নিবৰ্তমান অধ্যক্ষ ভৱন কুমাৰ থাৰু নিবৰ্তমান উপাধ্যক্ষ তথা অধ্যক্ষ প্ৰত্যাশী ৰূপপ্ৰসাদ শৰ্মা লগাই কেম্পাছৰ গুণস্তৰীয় অভিবৃদ্ধিক নৱনিৰ্বাচিত নেতৃত্বৰে পাৰস্পৰিক কেম্পাছৰ অত্যন্ত আৰ্থিক ৰূপত কমজোৰ বিদ্যাৰ্থীগণ মনচুন শুরু হইলা আগত বর্দিয়া জেলার 1140 ঘর পরিবার বিখ্যাত উচ্চ চতুর্থ তথ্যাংশ আপনি খুলবা জেলার সীমানা ও খবানা কর্মী প্রবলী মান পরাহী তথা পাঠাপত্য তথা জিলা প্ৰশাসন কাৰ্যালয়ে স্থানীয় তহমাচে প্ৰাপ্ত বিৱৰণ আধাৰত তৈয়াৰ প্ৰমুখ মনচুন পূৰ্ব তৈয়াৰী তথা পত্ৰিকাৰ যোজনা অনুসাৰ জিলাৰ স্থানীয় বস্তি